0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল বিদ্যালয় আৰু মহাবিদ্যালয়ত অৰ্হতাহীন শিক্ষকৰ নিযুক্তি, চাকৰি প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি নিৰ্বাচনী অধিসূচনা, ৰাজ্য চৰকাৰৰ চৰাইদেউ, শিৱসাগৰ আৰু নগাঁৱৰ লগতে কেইবাখনো জিলাৰ ধান খেতিত হোৱা খুৰ পোকৰ আক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ, শ্বিলঙত সংঘটিত হিংসাম্মক ঘটনাক লৈ অসম মেঘালয়ৰ পৰ্যটক টেক্সি সংস্থাৰ মাজৰ অচলাৱস্থাৰ চূড়ান্ত অৱসানৰ পথ প্ৰশস্ত আৰু সুব্ৰত কাপৰ ল'ৰাৰ 15 বছৰ অনুৰ্ধ শাখাৰ ফাইনেলত আজি অসমৰ কামৰূপ মেট্ৰপলিটান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল পশ্চিমবংগৰ দলৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক পিতং বাতৰি। উচ্চতম ন্যায়ালয়ে অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণৰ বাবে অৱলম্বন কৰা ব্যৱস্থা আৰু বলবৎ কৰা আইনৰ অধীনত বিদ্যালয় আৰু মহাবিদ্যালয়ত শিক্ষকৰ নিযুক্তি তথা চাকৰি প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত অন্তৱৰ্তী স্থগিতাদেশ জাৰি কৰিছে। ন্যায়ালয়ে লগতে শিক্ষাৰ অধিকাৰ, ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ আৰু বিশ্ববিদ্যালয় অনুদান আয়োগ আইনৰ অধীনত বিধিগতভাৱে নিৰ্ধাৰিত অৰ্হতা নথকা শিক্ষকক বিদ্যালয় বা মহাবিদ্যালয়ত নিযুক্তি নিদিবলৈ আৰু তেনে শিক্ষকৰ চাকৰি প্ৰাদেশিকীকৰণ নকৰিবলৈ নিৰ্দেশ দিছে। অৰ্হতাহীন শিক্ষকক নিযুক্তি দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে 2017 চনত প্ৰস্তুত কৰা আইনক প্ৰত্যাহ্বান জনাই দাখিল কৰা জনস্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ভি মোহনাক লৈ গঠিত এখন বিচাৰপীঠে কালি এই ৰায় দিয়ে। শুনানিকালত বিচাৰপীঠে বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে আৰু অৰ্হতাহীন শিক্ষকৰ নিযুক্তি বন্ধ ৰখাৰ বাবে অন্তৱৰ্তীকালীন নিৰ্দেশ দিয়ে। বিচাৰপীঠখনে কয় যে সংসদে প্ৰণয়ন কৰা আইন অনুসৰি থাকিবলগীয়া অৰ্হতা নথকাকৈ যদি শিক্ষক নিযুক্তি দিয়া হয় তেন্তে ভৱিষ্যৎ প্ৰজন্ম গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰি কয় যে উপ নিৰ্বাচনৰ বাবে সমষ্টিটোত 2330টা ভোটকেন্দ্ৰ সাজু কৰি তোলা হৈছে। অহা 15 ছেপ্টেম্বৰত পলিং প্ৰিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। নিৰ্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। উপ নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ লগতে নিৰ্বাচনী ব্যৱস্থাপনাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কালি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তগৰাকীয়ে সভাত নিৰ্বাচনৰ সৈতে জড়িত সকলো বিভাগৰ বিষয়াক নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে পালন আৰু বলবৎ কৰাৰ ক্ষেত্ৰত দায়িত্বশীল ভূমিকা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যৰ কেইবাখনো জিলাত শেহতীয়াকৈ হোৱা বিধ্বংসী বান আৰু লোকপিয়লৰ ফলত শৈক্ষিক কাম কাজত সৃষ্টি হোৱা বাধাৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে দশম আৰু দ্বাদশ শ্ৰেণীৰ নিয়মীয়া পাঠদানৰ সময়সীমা বৃদ্ধি কৰিছে। কালি জাৰি কৰা জাননী অনুসৰি পৰিষদে পাঠদানৰ সময় বৃদ্ধি কৰি চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লয়। ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰা জাননী অনুসৰি ৰাজ্যৰ বিদ্যালয়সমূহত অহা বছৰৰ 22 ফেব্ৰুৱাৰীলৈ দশম শ্ৰেণী আৰু 8 মাৰ্চলৈ দ্বাদশ শ্ৰেণীৰ পাঠদান অব্যাহত থাকিব। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী সম্পৰ্কে পৰৱৰ্তী সময়ত সিদ্ধান্ত লোৱা হ'ব বুলিও পৰিষদে প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ স্বাৰ্থত এই সময়সীমা বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে জানিবলৈ দিছে।
1: পূৰ্বতকৈ কিছুদিন হয়তো পিছুৱাই যাব, কাৰণ বানপানী হৈছে কেইবাখনো জিলাত, তাৰোপৰি চেঞ্চাছ ডিউটিটো কিছু মানে পাঠ্যক্ৰম সম্পূৰ্ণ কৰাত হয়তো বিলম্ব হ'ব। সেইকাৰণে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে তেওঁলোকে সময়সীমা অলপ বঢ়াই দিছে আৰু বঢ়াই দিয়াৰ কাৰণে পৰীক্ষাও কেইদিনমান পিছুৱাই যাব।
0: ৰাজ্য চৰকাৰে চৰাইদেউ, শিৱসাগৰ আৰু নগাঁৱৰ লগতে কেইবাখনো জিলাৰ ধান খেতিত হোৱা খুৰ পোকৰ আক্ৰমণ নিয়ন্ত্ৰণ আৰু নতুন অঞ্চললৈ ইয়াৰ প্ৰসাৰ ৰোধৰ বাবে ব্যৱস্থা লৈছে। কৃষি বিভাগৰ বিবৃতি অনুসৰি চৰাইদেউ, শিৱসাগৰ আৰু নগাঁৱৰ জিলা কৃষি বিষয়াসকলৰ লগতে অন্যান্য জিলাতো অনুমোদিত পদ্ধতি অনুসৰি কীট নিয়ন্ত্ৰণৰ ব্যৱস্থা লোৱা হৈছে। প্ৰভাৱিত কৃষকসকলৰ মাজত প্ৰয়োজনীয় কীটনাশক আৰু ৰাসায়নিক দ্ৰব্য বিতৰণ কৰা হৈছে। বিভাগে লগতে খুৰ পোক নিয়ন্ত্ৰণৰ বাবে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব দিছে। এই অনুসৰি ড্ৰোন প্ৰযুক্তিৰ জৰিয়তে ধানৰ সুৰক্ষাৰ বাবে ৰাসায়নিক দ্ৰব্য ছটিওৱাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ কৃষি উৎপাদন আয়ুক্ত আৰু অসম কৃষি সঞ্চালকৰ পৰ্যালোচনা আৰু নিৰ্দেশনাত কৃষি বিভাগৰ বিষয়া তথা সম্প্ৰসাৰণ কৰ্মীসকলক পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ আৰু ক্ষতিগ্ৰস্ত ধান খেতিয়কসকলক প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়াবলৈ কোৱা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যৰ প্ৰায় 300 হেক্টৰ ভূমিৰ ধান খেতিত খুৰ পোকৰ আক্ৰমণ হৈছে। শিলঙত যোৱা 19 আগষ্টত সংঘটিত হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি অসম আৰু মেঘালয়ৰ পৰ্যটক টেক্সি সংস্থাৰ মাজত সৃষ্টি হোৱা অচলাৱস্থাৰ চূড়ান্ত অৱসানৰ পথ প্ৰশস্ত হৈছে। শ্বিলঙত কালি পৰিবহণ বিভাগৰ দায়িত্বত থকা মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰ আৰু অসমৰ পৰিবহণ তথা সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাৰ সহ অধ্যক্ষতাত দুয়োখন ৰাজ্যৰ টেক্সি চালক সংস্থাৰ অংশগ্ৰহণেৰে অনুষ্ঠিত বৈঠকত সৰ্বসন্মতভাৱে এই সংঘাতৰ অন্ত ঘোষণা কৰা হয়। আলোচনাৰ সিদ্ধান্ত মৰ্মে পূৰ্বৰ দৰে অসমৰ টেক্সি শ্বিলঙকে ধৰি মেঘালয়ত চলাচল কৰিব। মেঘালয়ৰ টেক্সি চালকসকলে বিচৰা ধৰণে বৰঝাৰ বিমানবন্দৰত পাৰ্কিং আৰু অন্য সুবিধা লাভ কৰিব। বৈঠকত গাড়ী তালাচীৰ সময়ত হোৱা হাৰাশাস্তি দূৰ কৰাৰ বাবে দুয়ো ৰাজ্যৰ আৰক্ষীক নিৰ্দেশ দিয়া হয়। বৈঠকৰ অন্তত মন্ত্ৰী শ্ৰীবৰাই কয় যে 23 আগষ্টত গুৱাহাটীত অনুষ্ঠিত বৈঠকৰ সিদ্ধান্ত মৰ্মে কালি তেওঁলোক আলোচনাত মিলিত হয়। পৰিস্থিতি এতিয়া স্বাভাৱিক বুলিও তেওঁ মন্তব্য কৰে।
2: And high-level meeting, Assam government side, Mr. Ajoy Tiwari, additional chief secretary home, he is also with us. And additional DGP Assam police, a special ADGP, he is also with us. And Akhilesh Singh, IGP, Ratna Singh, IGP, Akashdeep, commissioner and secretary, transport department, government of Assam, and Manavendra Pratap Singh, commissioner, and other senior officials. From our side participated in this meeting today and from honorable deputy cm government of Meghalaya he led the Meghalaya team principal secretary home commissioner secretary home commissioner secretary transport igp law and order igp sb and dcsp Rivoy and Shillong and commissioner tourism and some other senior officials also present there
0: ৰাজ্য চৰকাৰে কলিয়াবৰৰ কুঠৰীত অৱস্থিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ঐতিহাসিক বাসগৃহটো ঐতিহ্য ভৱন হিচাপে সংৰক্ষণ কৰিব। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই কালি জখলাবন্ধাৰ ত্ৰিবেণী কাননৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানত অংশ লৈ এই কথা ঘোষণা কৰে। তেওঁ কয় যে ইয়াৰ বাবে বাসভৱন আৰু চৌহদৰ ভূমিখিনি চৰকাৰে ইতিমধ্যে আনুষ্ঠানিকভাৱে নিজৰ জিম্মালৈ আনিছে। তেওঁ কয় যে সোনকালে ইয়াৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ কাম আৰম্ভ কৰা হ'ব যাতে ভৱিষ্যত প্ৰজন্মই কলিয়াবৰৰ সৈতে ভূপেন হাজৰিকাৰ নিবিড় সম্পৰ্কৰ বিষয়ে জানিব পাৰে। উল্লেখযোগ্য যে পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত মাজুলীত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত ভূপেন হাজৰিকাৰ স্মৃতি বিজড়িত এই বাসগৃহটো সংৰক্ষণ কৰাৰ সিদ্ধান্ত লৈছিল যদিও দীৰ্ঘদিন ধৰি এই ঘোষণা কাৰ্যকৰী হোৱা নাছিল। কামৰূপ মহানগৰ জিলাত কালিৰে পৰা দুমহীয়াকৈ এইচ আই ভি প্ৰতিৰোধৰ ভ্ৰাম্যমান সজাগতা অভিযান ৰূপায়ণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ অধীনত ঠায়ে ঠায়ে গৈ এইচ আই ভি সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। বিশেষকৈ জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত সজাগতা সৃষ্টিৰ লগতে আক্ৰান্ত লোকসকলক শীঘ্ৰে চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে। এই অভিযানৰ শুভাৰম্ভ কৰি জিলা আয়ুক্ত স্বপ্নিল পালে কালি এই বিষয়ে সবিশেষ প্ৰকাশ কৰে।
3: দু মাহ জৰি এটা আই চি কেম্পেইন এগেইনষ্ট এইচ আই ভি এইডছ ইনফেকশ্যন কামৰূপ মেট্ৰ' জিলাত আৰম্ভ হৈছে আৰু আমি জানো যে এইটো এটা ছ'চিয়েল প্ৰব্লেম আৰু ছ'চিয়েল প্ৰব্লেমটোত যুঁজাৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট হ'ল পাব্লিক চেন্সিটাইজেশ্যন। চ' ইয়াৰ পৰা এটা ভেন আজি মুকলি কৰি দিয়া হ'ল আৰু এই ভেন যিমান ভালনাৰেবল এৰিয়াছ আছে কামৰূপ মেট্ৰ' জিলাত এইবিলাক ভালনাৰেবল এৰিয়াত গৈ পেলাই চেন্সিটাইজেশ্যনটো কৰিবই। তাৰ লগতে মেইন হ'ল কি যোনকেইটা ইনফেক্টেড পপুলেশ্যন আছে তেখেতসকলে যাতে টাইমলি মেডিকেল ইণ্টাৰভেনশ্যন পায় আৰু তাৰপিছত যোনকেইটা ভালনাৰেবল পপুলেশ্যন আছে আৰু ইনফেক্টেড হোৱা নাই তেখেতসকলক টাইমত সজাগতা কৰি কেনেকৈ আমি মেইন ষ্ট্ৰিমাইজড কৰি পেলাই এই ৰোগৰ পৰা আঁতৰত ৰাখিব পাৰোঁ।
0: মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে বাৰাণসীত আজি নৱম ৰাষ্ট্ৰীয় পোষণ অৰ্থাৎ পৰিপুষ্টি মাহ 2026 মুকলি কৰিব। এইবাৰৰ এই মাহৰ বিষয়বস্তু হৈছে আমাৰ অংগনবাড়ী আমাৰ দায়িত্ব। এই কাৰ্যসূচীৰ অংশ হিচাপে খাদ্য তালিকাত পৰ্যাপ্ত প্ৰটিন অংগনবাড়ী কেন্দ্ৰসমূহত সতেজ আৰু গৰম খাদ্য যোগানত গুৰুত্ব আৰোপ কৰা হ'ব। তদুপৰি প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ 10 বছৰ সম্পূৰ্ণ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি পৰিপুষ্টি শিক্ষা প্ৰসাৰৰো প্ৰয়াস কৰা হ'ব। আজি উদ্বোধনী অনুষ্ঠানৰ অংশ হিচাপে পৰিপুষ্টি মেলা আৰু হিতাধিকাৰীসকলৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত ভিডিঅ' প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে অংগনবাড়ী কৰ্মীসকলৰ মত বিনিময় অনুষ্ঠানৰো আয়োজন কৰা হ'ব। উল্লেখযোগ্য যে পৰিপুষ্ট ভাৰতক আধাৰ হিচাপে লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য আগত ৰাখি 2018 চনত ৰাষ্ট্ৰীয় বিকাশ কাৰ্যসূচীৰ অধীনত পোষণ অভিযানৰ শুভাৰম্ভ কৰা হৈছিল। বিজেপিয়ে শিলচৰ পৌৰ নিগমৰ আসন্ন নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে। দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই নিৰ্বাচনী সমিতিৰ সিদ্ধান্ত অনুসৰি প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। এই অনুসৰি দলটোৱে 42টা ৱাৰ্ডৰ ভিতৰত 38টাত প্ৰাৰ্থী দিছে। 4টা ৱাৰ্ড মিত্ৰ দল অগপক এৰি দিয়া হৈছে। যুৱ প্ৰজন্মৰ কেইবাগৰাকী আৰু মহিলাকো প্ৰাৰ্থিত্ব দিয়া হৈছে। কালি বাজপেয়ী ভৱনত অনুষ্ঠিত এখন বৈঠকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হয়। নামনি মাজুলীৰ নিৰ্মীয়মান চেলেক থুনাগুৰি দলঙৰ সমীপত যোৱা নিশা আৰক্ষীয়ে মাদক দ্ৰব্যৰ সৈতে তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰে। মাজুলীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলোৱা এই অভিযানত 5টা হেৰইন ভৰ্তি টেমা জব্দ কৰা হয়। জব্দ কৰা হেৰইনখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় 26,000 টকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজনক জেৰা কৰি থকাৰ লগতে ইয়াৰ সৈতে আন কোনো চক্ৰ জড়িত আছে নেকি সেই বিষয়ে তদন্ত আৰম্ভ কৰিছে। বাল্য বিবাহ আৰু কিশোৰীৰ গৰ্ভধাৰণ ৰোধ কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান গোৱালপাৰাৰ অধীনত জিলাখনত ধাৰাবাহিকভাৱে সজাগতা অভিযান অব্যাহত আছে। অভিযানৰ অংশ হিচাপে কালি জিলাখনৰ চিকিৎসালয়সমূহত 200খন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাসমূহত কম বয়সত গৰ্ভধাৰণৰ পৰা হ'ব পৰা সমস্যা যেনে কম ওজনৰ শিশুৰ জন্মগ্ৰহণ, অপৈণত শিশুৰ জন্মগ্ৰহণ, কিশোৰী মাতৃগৰাকীৰ মৃত্যুকে ধৰি সমস্যাসমূহৰ বিষয়ে ৰাইজক অৱগত কৰোৱা হয়। সুব্রত কাপ ফুটবল প্রতিযোগিতার লোরার 15 বছর অনূর্ধ শাখার ফাইনেলত আজি অসমৰ কামৰূপ মেট্রোপলিটান সিনিয়র সেকেন্ডারি স্কুল পশ্চিমবঙ্গৰ জাৰগাঁৱৰ মানিকপাড়া বিবেকানন্দ বিদ্যাপীঠৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কামৰূপ মেট্রোপলিটান সিনিয়র সেকেন্ডারি স্কুলে কালি বেংগালুরুৰ এয়াৰফোর্স ষ্টেচন জালাহালিস্থিত সুব্রত ফুটবল গ্রাউণ্ডত অনুষ্ঠিত সেমিফাইনেলত CBSEক প্ৰতিনিধিত্ব কৰা উত্তৰাখণ্ড ৰুদাৰপুৰৰ এমএনএটি পাব্লিক স্কুলক 3-1 গলত পৰাস্ত কৰে। অসমৰ দলটোৰ হৈ জেফ্ৰিকছন, ৰেজি টিংচং আৰু সৌৰভ সোণোৱালে এটাকৈ গ'ল দিয়ে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
4: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিৰ শিৰোনাম দখল কৰিছে। 1926 চনৰ 8 ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে সমগ্ৰ অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটীৰ জালুকবাৰীস্থিত সমন্বয় তীৰ্থত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰয়াত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম সুধাকণ্ঠ আছিল এটা যুগ, এক জীৱন্ত ইতিহাস। 29 নৱেম্বৰত দিল্লীত আয়োজন কৰা জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ বাতৰিটো অন্যান্য কাকতৰ লগতে আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সমীপত সদৌ অসম ছাত্ৰ সন্থাই বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা বাতৰিটো দৈনিক অসম কাকতত আলোকচিত্ৰসহ পৰিৱেশন কৰা হৈছে। গুৱাহাটীৰ হাতীগাঁৱৰ চাঞ্চল্যকৰ ৰিয়া তালুকদাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীয়ে আদালতলৈ গৈ লৈ যোৱাৰ সময়ত সংবাদ মাধ্যমৰ সন্মুখত কোনো ধৰণৰ অনুশোচনা প্ৰকাশ নকৰি কেতবোৰ বিস্ফোৰক আৰু ভাবুকিপূৰ্ণ মন্তব্য কৰে। অন্যান্য কাকতসমূহৰ লগতে অসমীয়া খবৰ দৈনিক অগ্ৰদূত কাকতত এই বাতৰিটোৱে প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। শেহতীয়া বান আৰু লোকপিয়লৰ কাম কাজৰ বাবে অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ডে 2027 চনৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে। দি আছাম ট্ৰিবিউন কাকতে এই বাতৰিটোক গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। চিৰাঙত এজনীয়া শিক্ষকেৰে 89খন নিম্ন প্ৰাথমিক বিদ্যালয়ত পাঠদান কৰোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ অধিকাৰ বিচাৰি কাজলগাঁৱত কালি সহস্ৰাধিক শিক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰা বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে আছুতীয়াকৈ মুখ্য বাতৰিৰ স্থান দিছে। অসম আৰু মেঘালয় চৰকাৰৰ মাজত অনুষ্ঠিত মন্ত্ৰী পৰ্যায়ৰ এখন বৈঠকত দুই ৰাজ্যৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা পৰিবহণ সংঘাতৰ সফল সমাধান উলিওৱা বাতৰিটো দি ছেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়ৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও কোৱা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। বিদ্যালয় আৰু মহাবিদ্যালয়ত অৰ্হতাহীন শিক্ষকৰ নিযুক্তি, চাকৰি প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি নিৰ্বাচনী অধিসূচনা, ৰাজ্য চৰকাৰৰ চৰাইদেউ, শিৱসাগৰ আৰু নগাঁৱৰ লগতে কেইবাখনো জিলাৰ ধান খেতিত হোৱা সুৰপোকৰ আক্ৰমণ নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা গ্ৰহণ, শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাক লৈ অসম মেঘালয়ৰ পৰ্যটক টেক্সি সংস্থাৰ মাজৰ অচলাৱস্থাৰ চূড়ান্ত অৱসানৰ পথ প্ৰশস্ত আৰু সুব্রত কাপৰ ল'ৰাৰ 15 বছৰ অনূৰ্ধ শাখাৰ ফাইনেলত আজি অসমৰ কামৰূপ মেট্ৰপলিটান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল পশ্চিমবংগৰ দলৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।
5: श्रोताओं, अभी आप सुन रहे थे पूर्व आंचलिक बातोरी रिले किए गए थे आकाशवाणी की गुवाहाटी केंद्र से। फ्रीक्वेंसी मॉड्यूलेशन 100.2 MHz पर यह आकाशवाणी का हफलों केंद्र है।
6: सबके लिए सामाजिक सुरक्षा अटल पेंशन योजना, मोदी जी का संकल्प।
7: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
6: अब तक इस योजना से 9,50,00,000 से अधिक लाभार्थी जुड़ चुके हैं। अगर आप भी 18 से 40 साल की उम्र के हैं तो मासिक अटल पेंशन सहित योजना के 3 गारंटीड फायदों की जानकारी के लिए अपनी बैंक शाखा से संपर्क करें।
5: ये आकाशवाणी का हफलों केंद्र है। चलिए अब स्थानीय भाषाओं के कार्यक्रमों को जारी करते हुए सबसे पहले खेलमा कार्यक्रम में हम सुनेंगे मुलजोन लिजाइती और उनके साथियों की आवाजों में कुछ खेलमा भक्ति गीत।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্বাচনী অধিসূচনা জাৰি 16 ছেপ্টেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন বান আৰু লোকপিয়লৰ পৰিপ্ৰেক্ষিতত দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদানৰ সময়সীমা বৃদ্ধি কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাৰ বাণিজ্যিক মূল্য সম্পন্ন মাখনা খেতি বিষয়ক পৰ্যালোচনা বৈঠক বৰাক উপত্যকাৰ 3খন জিলাত পথ আৰু আন্তঃগাঁথনি নিৰ্মাণৰ অগ্ৰগতি পৰ্যালোচনাৰ বাবে শিলচৰত মন্ত্ৰী কৃষ্ণেন্দু পালৰ বৈঠক আৰু ইউ এছ অপেন টেনিছ প্ৰতিযোগিতাত বেন চেলটন আৰু ফ্ৰেন্সিছ টাইফৰ পুৰুষৰ ছেমি ফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে

0: ঋতুপৰ্ণা বৰা। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰে। অধিসূচনা অনুযায়ী অহা 16 ছেপ্টেম্বৰত মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰাৰ লগতে এইসমূহ পৰীক্ষণৰ বাবে 17 ছেপ্টেম্বৰৰ দিনটো নিৰ্ধাৰণ কৰা হৈছে। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন 19 ছেপ্টেম্বৰ আৰু ভোটগ্ৰহণৰ তাৰিখ 6 অক্টোবৰ বুলি উল্লেখ কৰাৰ লগতে 9 অক্টোবৰত ভোটগণনা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে উপ নিৰ্বাচনটোত মুঠ 19,07,209গৰাকী ভোটদাতাই 1,339টা ভোটকেন্দ্ৰৰ জৰিয়তে ভোটাধিকাৰ সাব্যস্ত কৰিব। লোকসভা সমষ্টিটোত নগাঁও আৰু মৰিগাঁও জিলাৰ মুঠ 8টা বিধানসভা সমষ্টি আছে। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে সংশ্লিষ্ট জিলা দুখনত নিৰ্বাচনী আচৰণ বিধি বলবৎ কৰা হৈছে। অহা 15 ছেপ্টেম্বৰত পলিং প্ৰিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হ'ব বুলি নিৰ্বাচন আয়োগে জানিবলৈ দিছে। ইফালে নিৰ্বাচন আয়োগে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। জিলা আয়ুক্ত আৰণ্য শইকীয়াৰ উপস্থিতিত আজি ব্যৱস্থাগত ভোটদান আৰু নিৰ্বাচনী অংশগ্ৰহণ চমুকৈ চুইপ কাৰ্যসূচীৰ অংশ হিচাপে নগাঁও বিশ্ববিদ্যালয়ত সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। আয়ুক্তগৰাকীয়ে প্ৰতিজন যোগ্য নাগৰিককে উপ নিৰ্বাচনটোত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। মৰিগাঁও জিলাৰ আয়ুক্ত সৃষ্টি সিঙেও আজি এই সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰে। জিলা আয়ুক্তগৰাকীয়ে সংবাদমেলত নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰে। তেওঁ ভোটদাতাসকলৰ মাজত সজাগতা বৃদ্ধি তথা সঠিক তথ্য প্ৰদানৰ বাবে সংবাদ মাধ্যমৰ সক্ৰিয় সহযোগিতা কামনা কৰে। নিৰ্বাচনী প্ৰক্ৰিয়া অধিক স্বচ্ছ, বিশ্বাসযোগ্য আৰু অংশগ্ৰহণমূলক কৰি তোলাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা অপৰিসীম বুলি জিলা আয়ুক্তগৰাকীয়ে মন্তব্য কৰে। ৰাজ্যৰ কেইবাখনো জিলাত বানৰ বাবে ব্যাহত হোৱা শিক্ষাবৰ্ষৰ ক্ষতিপূৰণ আৰু পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে 10ম আৰু 12ম শ্ৰেণীৰ নিয়মীয়া পাঠদানৰ সময়সীমা অহা বৰ্ষৰ ফেব্ৰুৱাৰী আৰু মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমত এই ঘোষণা কৰে। এটা বাৰ্তাত শিক্ষামন্ত্ৰীগৰাকীয়ে শেহতীয়া বানপানীয়ে কেইখনমান জিলাত সৃষ্টি কৰা ব্যাঘাত আৰু চলি থকা লোকপিয়লৰ কাম কাজৰ পৰিপ্ৰেক্ষিতত 10ম শ্ৰেণীৰ নিয়মীয়া পাঠদান 22 ফেব্ৰুৱাৰী 2027লৈ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান 8 মাৰ্চ 2027লৈ অব্যাহত থাকিব। সেই অনুসৰি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী নিৰ্ধাৰণ কৰা হ'ব বুলি উল্লেখ কৰে। পাঠদানৰ এই নতুন সময়সীমাৰ সৈতে সংগতি ৰাখি পৰৱৰ্তী সময়ত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী নিৰ্ধাৰণ কৰা হ'ব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ কেইবাখনো জিলাত বানপানীৰ বাবে বিদ্যালয়সমূহ বন্ধ ৰাখিবলগীয়া হোৱা আৰু লোকপিয়লৰ কামত শিক্ষক কৰ্মচাৰীসকল নিয়োজিত হৈ থকাৰ বাবে যাতে ছাত্ৰ ছাত্ৰীসকলৰ কোনো বাধাৰ সৃষ্টি নহয় তাৰ বাবে শিক্ষা বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সমাগত শাৰদ উৎসৱত যাত্ৰীসকলৰ সুবিধা বৃদ্ধিৰ লগতে অতিৰিক্ত যাত্ৰীৰ ভিৰ সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে উত্তৰ পূব সীমান্ত ৰেলৱে দুখন অতিৰিক্ত বিশেষ ৰেলৰ চলাচলৰ সময়সূচী সলনি কৰাৰ সিদ্ধান্ত লৈছে। 04008 আৰু 04007 সংখ্যক আনন্দ বিহাৰ টাৰ্মিনেল যোগীবনী উৎসৱ বিশেষ এক্সপ্ৰেছৰ লগতে 08047 আৰু 08048 ছাতাৰাগাছী জংচন নাহৰলগুণ বিশেষ ৰেল দুখনৰ চলাচলৰ সময়সীমা 10 অক্টোবৰৰ পৰা 7 নৱেম্বৰলৈ 5টা আৰু 3টালৈ যাত্ৰালৈ বৃদ্ধি কৰা হৈছে। যাত্ৰীসকলৰ সুবিধাৰ বাবে ৰেল দুখনত ডবাৰ সংখ্যাও বৃদ্ধি কৰা হৈছে। শাৰদ উৎসৱৰ লগত সংগতি ৰাখি ৰেলসমূহৰ ষ্টপেজ আৰু সময়সূচীৰ বিস্তৃত বিৱৰণ উত্তৰ পূব সীমান্ত ৰেলৱেৰ সামাজিক মাধ্যমত আৰু IRCTCৰ ৱেবছাইটত উপলব্ধ হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগে। এতিয়া পৰৱৰ্তী বাতৰি শুনক ঋতুস্মিতা বৰাৰ পৰা।
1: কৃষিমন্ত্ৰী পীযুষ হাজৰিকা আজি জনতা ভৱনৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত কৃষি বিভাগৰ আয়ুক্ত, কৃষি সঞ্চালক আৰু কৃষি বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত অসমত মাখনা খেতি আৰু ইয়াৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চলিত বৰ্ষত ৰাজ্যত প্ৰায় 20,000 বিঘা ভূমিত মাখনা খেতি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে ইতিমধ্যে উপযুক্ত অঞ্চল চিনাক্তকৰণ, বীজ বিতৰণ আৰু কৃষকসকলক প্ৰশিক্ষণ প্ৰদানৰ কাম চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে। অনাগত সময়ত কৃষকসকলক আৰু অধিক মাখনাৰ বীজ প্ৰদান কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বৈঠকত ফলৰ পুলি বিতৰণৰ অগ্ৰগতি আৰু উদ্যান শস্যৰ প্ৰসাৰ তথা কৃষকসকলৰ আয় বৃদ্ধিৰ লক্ষ্যৰে ৰূপায়ণ কৰা অন্যান্য ব্যৱস্থাসমূহৰ বিষয়েও আলোচনা কৰা হয়। মন্ত্ৰী শ্ৰী হাজৰিকাই ৰাষ্ট্ৰীয় খোৱা তেল অভিযান, তৈল খেজুৰৰ অগ্ৰগতিৰ সন্দৰ্ভত

0: সন্দৰ্ভতো পৰ্যালোচনা কৰে। তেওঁ এই অভিযানৰ সৈতে জড়িত সকলো অংশীদাৰক কাম কাজ ত্বৰান্বিত কৰিবলৈ আৰু ৰাজ্যত তৈল খেজুৰৰ খেতিৰ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। বৰাক উপত্যকাৰ 3খন জিলাৰ ভাৰতমালা, অসমমালাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অধীনত পথ আৰু আন্তঃগাঁথনি নিৰ্মাণৰ অগ্ৰগতি আৰু বিভিন্ন সমস্যাৰ পৰ্যালোচনাৰ বাবে আজি শিলচৰৰ অসম সচিবালয়ত এখন বৈঠক অনুষ্ঠিত হয়। বৰাক উপত্যকাৰ উন্নয়ন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ সৈতে এই বৈঠকত খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী কৌশিক ৰায়ে অংশগ্ৰহণ কৰে। বৰাক উপত্যকাৰ বিভিন্ন গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। মন্ত্ৰী কৃষ্ণেন্দু পালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুযায়ী দুৰ্গাপূজা যাৰ বাবে পূৰ্বে গুৰুত্বপূৰ্ণ পথসমূহৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। আজিৰ বৈঠকৰ বিতং তথ্যৰ সৈতে এয়া আমাৰ আকাশবাণী শিলচৰৰ সংবাদদাতা আশী ৰাণী দাস। বৰাক উপত্যকাৰ 3খন জিলাৰ ভাৰতমালা, অসমমালাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অধীনত পথ আৰু আন্তঃগাঁথনি কামৰ অগ্ৰগতি আৰু নিৰ্মাণ কাৰ্যৰ বিভিন্ন সমস্যাৰ পৰ্যালোচনাৰ বাবে আজি শিলচৰস্থিত অসম সচিবালয় বৰাক উপত্যকাত প্ৰথমবাৰ এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৰাক উপত্যকাৰ উন্নয়ন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে সভাপতিত্ব কৰা বৈঠকত অংশগ্ৰহণ কৰে ৰাজ্যিক মন্ত্ৰী কৌশিক ৰায়ো। বৰাক উপত্যকাৰ বিভিন্ন গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়ে বৈঠকত বিতংভাৱে আলোচনা কৰা হয়। বৈঠকৰ অন্তত মন্ত্ৰী কৃষ্ণেন্দু পালে কয় যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বৰাক উপত্যকাৰ পথৰ পৰিস্থিতিৰ বিশদ পৰ্যালোচনা কৰা হৈছে আৰু ভৱিষ্যতৰ কামৰ বাবে ৰোডমেপ লোৱা হৈছে। দুৰ্গা পূজা আৰু কালী পূজাৰ পূৰ্বেই গুৰুত্বপূৰ্ণ পথসমূহৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰাত বিশেষ গুৰুত্ব দিয়া হৈছে। ইয়াৰ সমান্তৰালকৈ সংশ্লিষ্ট বিভাগ আৰু নিৰ্মাণ কোম্পানীক প্ৰয়োজনীয় নিৰ্দেশ দিয়া হয় যাতে নিৰ্মাণ কাৰ্যত থকা বিভিন্ন সমস্যা চিনাক্ত কৰি ক্ষিপ্ৰতাৰে সমাধান কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিব লাগে।
1: ৰাজ্য চৰকাৰে চৰাইদেউ, শিৱসাগৰ আৰু নগাঁৱৰ লগতে কেইবাখনো জিলাৰ ধান খেতিত হোৱা সুৰপোকৰ আক্ৰমণ নিয়ন্ত্ৰণ আৰু নতুন অঞ্চললৈ ইয়াৰ প্ৰসাৰ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। কৃষি বিভাগৰ বিবৃতি অনুসৰি চৰাইদেউ, শিৱসাগৰ আৰু নগাঁৱৰ জিলা কৃষি বিষয়াসকলৰ লগতে অন্যান্য জিলাতো অনুমোদিত পদ্ধতি অনুসৰি সুৰপোক নিয়ন্ত্ৰণৰ ব্যৱস্থা লোৱা হৈছে। প্ৰভাৱিত কৃষকসকলৰ মাজত প্ৰয়োজনীয় কীটনাশক আৰু ৰাসায়নিক দ্ৰব্য বিতৰণ কৰা হৈছে। বিভাগে লগতে সুৰপোক নিয়ন্ত্ৰণৰ বাবে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে। এই অনুসৰি ড্ৰোন প্ৰযুক্তিৰ জৰিয়তে ধানৰ সুৰক্ষাৰ বাবে ৰাসায়নিক দ্ৰব্য ছটিওৱাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ কৃষি উৎপাদন আয়ুক্ত আৰু অসম কৃষি সঞ্চালকৰ পৰ্যালোচনা আৰু নিৰ্দেশনাত কৃষি বিভাগৰ বিষয়া তথা সম্প্ৰসাৰণ কৰ্মীসকলক পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ আৰু ক্ষতিগ্ৰস্ত ধান খেতিয়কসকলক প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়াবলৈ কোৱা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যৰ প্ৰায় 435 হেক্টৰ মাটিৰ ধান খেতিত সুৰপোকৰ আক্ৰমণ হৈছে বুলি কৃষি বিভাগে প্ৰকাশ কৰিছে।
2: শিৱসাগৰ জিলাত হৈ যোৱা প্ৰলয়ংকাৰী বানপানীৰ পিছত এতিয়া জিলাখনৰ বিভিন্ন অংশত সুৰপোকৰ আক্ৰমণ পৰিলক্ষিত হৈছে। প্ৰায় 435 হেক্টৰ মাটিত এই সুৰপোকৰ এতিয়ালৈকে আমি লক্ষ্য কৰিছো। তাৎক্ষণিকভাৱে এই সুৰপোকৰ আক্ৰমণটো প্ৰত্যেক দিনেই বৃদ্ধি হৈ গৈ থাকে, গতিকে এইটো প্ৰত্যেক দিনে বৃদ্ধি হৈ গৈ আছে। ইয়াৰ ভিতৰত আমাৰ নিতাই পুখুৰী, মহাৰাণী, নামটি পথাৰ, জেৰেঙা পথাৰ, আমগুৰি বিভিন্ন অঞ্চল, নাজিৰাৰ বিভিন্ন অঞ্চল, দুপাবৰ, এই বিভিন্ন অঞ্চলত আচলতে এইখিনি বিয়পি পৰিছে। য'ত বেছিকৈ আক্ৰমণ আমি পৰিলক্ষিত কৰিছো তাত আকাশ মাৰ্গৰ পৰা ড্ৰোনৰ জৰিয়তে দৰৱ প্ৰয়োগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
1: প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ৰূপায়ণৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শিতাৰে কৃষক কল্যাণৰ সংকল্পক সাৰথি কৰি অসমৰ কৃষিখণ্ডই এই উল্লেখযোগ্য স্বীকৃতি লাভ কৰিছে। সময়মতে অধিসূচনা, ৰাজসাহায্য প্ৰদান, ফচল বীমাৰ পৰিসৰ বৃদ্ধি, প্ৰযুক্তিৰ সফল ব্যৱহাৰ, দাবী নিষ্পত্তি আৰু কৃষকৰ অভিযোগৰ সময়মতে সমাধান, সকলো দিশতে লাভ কৰা এই সফলতা কৃষকসকলৰ প্ৰতি ৰাজ্য চৰকাৰৰ দায়বদ্ধতাৰ প্ৰতিফলন বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ৰূপায়ণত অসমৰ সাফল্যৰ বিষয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। এই যোজনা প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে কৃষকৰ শস্য আৰু জীৱিকাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰা এখন বিশেষ অভিলাষী আঁচনি বুলি কৃষিমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ঢকুৱাখানা মহাবিদ্যালয়ত আজি বিয়লি মুগা কৃষকসকলৰ বাবে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্য চৰকাৰৰ ৰেচম সঞ্চালকালয়ৰ সহযোগত আৰু কেন্দ্ৰীয় ৰেচম বৰ্ডৰ লখিমপুৰ জিলাৰ গৱেষণা সম্প্ৰসাৰণ কেন্দ্ৰৰ উদ্যোগত এই কাৰ্যসূচী অনুষ্ঠিত হয়। মেৰা ৰেচম মেৰা অভিযান আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আয়োজিত এই প্ৰশিক্ষণত ঢকুৱাখানা সমজিলাৰ 124গৰাকী মুগা কৃষকে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ঢকুৱাখানাৰ আয়ুক্ত অপূৰ্ব কুমাৰ নাথ, যোৰহাট কেন্দ্ৰৰ কেন্দ্ৰীয় মুগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ডক্টৰ কাৰ্তিক নেওক, লক্ষীমপুৰ জিলা কেন্দ্ৰীয় ৰেচম বৰ্ডৰ বিজ্ঞানী পি পুলক ৰাভা আৰু সহকাৰী সঞ্চালক ডক্টৰ দীপক নাথ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। এই কাৰ্যসূচীতে কৃষকসকলক মুগা পালনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ পৰৱৰ্তী অংশ শুনক, জিন্তি ৰাণী ডেকাৰ পৰা।
3: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামী অভিযুক্ত পক্ষৰ অধিবক্তাৰ জেৰাৰ বাবে কাইলৈ পুনৰ ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত হাজিৰ হ'ব লাগিব। অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাৰ জেৰা সম্পূৰ্ণ হোৱাৰ পাছত আজি অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তাই পুৱাৰে পৰা প্ৰৱাসী অসমীয়াগৰাকীক জেৰা কৰে। সময়ৰ অভাৱত অসম্পূৰ্ণ এই প্ৰক্ৰিয়া কাইলৈ পুৱা 10:30 বজাত পুনৰ আৰম্ভ হ'ব। বিটিচিৰ সদ্যপ্ৰয়াত উপাধ্যক্ষ তথা দৰঙাজুলি সমষ্টিৰ পাৰিষদ বিজিত গৌৰা নাৰ্জাৰীৰ সোঁৱৰণত আজি প্ৰয়াত বিজিত গৌৰা নাৰ্জাৰীৰ সহজ সোঁৱৰণ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। তামোলপুৰৰ চেচাপানী হাইস্কুল খেলপথাৰত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰে। অনুষ্ঠানত সাংসদ ৰণগৌৰা নাৰ্জাৰী, বিধায়ক মহেশ্বৰ ব্ৰহ্মকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ বিষয়ববীয়া তথা বিটিচিৰ কেইবাগৰাকীও পাৰিষদ আৰু কাৰ্যবাহী সদস্য উপস্থিত থাকে। ভূটানৰ এটা প্ৰতিনিধি দলেও এই অনুষ্ঠানত অংশ লয়। ভাৰত ভূটান মৈত্ৰী সংস্থাৰ উপসভাপতি গোপ চনম দুকপাৰৰ নেতৃত্বত চামৰূপ জংখাৰৰ জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে প্ৰয়াত বিজিত গৌৰা নাৰ্জাৰীৰ ভূটানৰ কেইবাগৰাকী বন্ধুৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁলোকে প্ৰয়াত পাৰিষদগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে তেওঁৰ সৰল ব্যক্তিত্ব, নিস্বাৰ্থ জনসেৱাৰ কথা স্মৰণ কৰে।
4: And we have lost a great friend in Vijit, and hopefully that now, you know, God has taken him away from us, and in the near future, I hope his reborn will come very soon, because he's been a great friend to Bhutan and to India. Thank you very much.
3: বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক আৰু শিশু সাহিত্যিক যোগেশ দাসৰ আজি মৃত্যুতিথি। 1927 চনৰ 1 এপ্ৰিলত জন্মগ্ৰহণ কৰা যোগেশ দাসে 1953 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত স্নাতকোত্তৰ উপাধি লাভ কৰিছিল। গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ মুৰববী অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰা বিশিষ্ট সাহিত্যিকজনে সাংবাদিকতাৰে কৰ্মজীৱন আৰম্ভ কৰিছিল। 1980 চনত পৃথিৱীৰ অসুখ গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা যোগেশ দাসে 1985 চনত অসম সাহিত্য সভাৰ বিহপুৰীয়া অধিৱেশনত সভাপতিৰ পদ শুৱনি কৰিছিল। যোৱাটো শতিকাৰ 5ম দশকত লেখক হিচাপে আত্মপ্ৰকাশ কৰা প্ৰয়াত দাসে 1953 চনত কল্পতুৱাৰ মৃত্যু শীৰ্ষক গল্প সংকলনৰ জৰিয়তে সাহিত্য জগতত সবলভাৱে আত্মপ্ৰকাশ কৰে। 1955 চনত দ্বিতীয় উপন্যাস ডাৱৰ আৰু নাইৰ জৰিয়তে তেখেতে অসমীয়া ভাষাৰ সৰ্বকালৰ এগৰাকী শক্তিশালী ঔপন্যাসিক ৰূপে প্ৰতিষ্ঠা লাভ কৰে। US অপেন টেনিছ প্ৰতিযোগিতাত আমেৰিকাৰ বেন চেলটন আৰু একাদশ বাছনিৰ ফ্ৰেন্সিছ টাইফো পুৰুষৰ একক শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। অষ্টম বাছনিৰ চেলটনে নিউয়ৰ্কত আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত বৰ্তমানৰ চেম্পিয়ন কাৰ্লোছ আলকাজাৰক তীব্ৰ উত্তেজনাপূৰ্ণ 5টা ছেটৰ খেলত 6-7, 6-1, 6-3, 1-6 আৰু 7-6 ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। ইফালে যোৱা নিশা অনুষ্ঠিত আনখন কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ ফ্ৰেন্সিছ টাইফোৱে একে দেশৰে এলেক্স মাইকেলছেনক পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্বাচনী অধিসূচনা জাৰি, 16 ছেপ্টেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন। বান আৰু লোকপিয়লৰ পৰিপ্ৰেক্ষিতত দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদানৰ সময়সীমা বৃদ্ধি। বৰাক উপত্যকাৰ 3খন জিলাত পথ আৰু আন্তঃগাঁথনি নিৰ্মাণৰ অগ্ৰগতি পৰ্যালোচনাৰ বাবে শিলচৰত মন্ত্ৰী কৃষ্ণেন্দু পালৰ বৈঠক আৰু US অপেন টেনিছ প্ৰতিযোগিতাত বেন চেলটন আৰু ফ্ৰেন্সিছ টাইফোৰ পুৰুষৰ ছেমি ফাইনেলত প্ৰৱেশ।
5: সন্ধ্যার আঞ্চলিক বাতরি আকাশবাণীকে গুয়াহাটি কেন্দ্র সে অভি আপ সুন রে থে দোস্ত সভি শুনে বালে শ্রোতাও কা আকাশবাণী কা আপলং কেন্দ্র মে ফির সে স্বাগত হে।
6: সবকে লিয়ে সামাজিক সুরক্ষা অটল পেনশন যোজনা মোদি জি কা সংকল্প।
7: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
6: अब तक इस योजना से 9 करोड़ 50 लाख से अधिक लाभार्थी जुड़ चुके हैं। अगर आप भी 18 से 40 साल की उम्र के हैं तो मासिक अटल पेंशन सहित योजना के 3 गारंटीड फायदों की जानकारी के लिए अपनी बैंक शाखा से संपर्क करें।
5: फ्रिक्वेन्सी मोडुलेशन 100.2 मेगाहर्ट्ज पर यह आकाशवाणी का हफलोंग केंद्र है। दोस्तों आइए आप स्थानीय भाषाओं के कार्यक्रमों को जारी रखते हुए सुनते